0: अगोचिन कर लेब जी रंग रंग सर जी सु
1: ये गेन देमो या या देमो चनो ने आशा जो जी आ
2: या या के गेन
1: चेरी दो जे चिकी गेते योमो जों गे दा नी का हे जी ले जों गे जों ते ती ले छाते शे गे रिसे ताते गे छाते दे ने पा द ले दु शे गे से ट्रो कोरी किंग गो छे हे ओ जेमा ट्रो म ते शो
3: ओ या गे गेन नी सले खो तरी वा गे
0: लमो जी जी लुमा नाम ला ngak chul si char ji rang chim chi shuk sa chu gap tir mula kha pri sing le shu
1: aro ge po ta nga le ka ti cha le yi tu gu chi no ze ju ya ya de ne che ke ko le la cha tu ju a nge che do han ra nyu ze u le do gu nga cho che sa ma hin bo ji le re ya ya ta je wa ma lo nga jo ba ze u Yeah, yeah.
0: Hamu ji ji te ter ka per tum ji na lam lan ro ye ka fs. Ka ter ni do ju ji wo chu ha bang te che ji ja chung ma chen ni a gar ga to chu ngam ser yum jin ba tum wi para ko chu ni ser song.
1: Yeah, yeah, yeah, give ya. Ta nga pe chin rong se di he re. Da na le tian dao jing ge. Wa ya.
4: Yo, yo. A pa yo. Ji ge de. Ape chul timu tete longko chi nyoru xia.
5: Gipo, chuk lo chi mare kolo, longko kana tse hiri? Ha
4: ha, te li bin. Nyo chuk chun che, longko na tse waju mare. Ya, ape payo, teni chue che tsa du, ape chul longko yamu ma, zibu ma chi nyoru xia.
1: Aro, che pa ma usu, rongo shi singile.
4: Ya, chue yinsu.
5: Gipo, mo sire?
4: Nye mi ngô xe chi dori, chug chug chi ngay nandua, ngay jo ba ziw.
5: Che re, nye go ma nyi su suwa nga chi yodo?
4: Tiano chi xe gu ma ri, chug ngay nandua dung ngay ziw.
5: Ngo ri bian ro chu, chu nga nga nga chi yu san gong.
0: Don chub chi chung chab chin, wo chung rang gu chung mi lak de xeak ba tang. Chung mi do ba tang chi shir ta xe jim, mun do bi nyam tang chi dan la wa song.
1: Chele ten ru se, ten wo ma ne jin ru sa ma re, zhong ge chue.
4: Jiri, ten mo sa ten do nyu ma du bu.
1: Da ru chi mi hi huan da chi xie le, chue xie ten so len chi mi jin da le ru go.
4: A ki, chi xie xun se yin. Ma gi na ji ti nuwa se ju ten, ga nan da, tu nan da, rong rong te ri. Ten sa zi ten yi ten no, yung xie xie gudan chi yu ma re.
1: Ma yi chue lan tse na, den no, nye mi ki ten do zong re. Re te ten dong gare, ngo ma jih ka mo re. Chud, nye chi nyi pa ke, tse dung ke, blan de jim he. Re te, churu he, kha chua yi pe pomo te, ka ya mji de jir ko re.
4: Adi, ka no ung tse dong yi no ma kha, nga le bu chi le pomo chi ten na me ya.
1: Ngo tsa me pi me. Tene den tsung zhong ke pomo te, Nā nē lōng zirido, sā nē yā xieo zirī. Tī āpa sirī, chū mihi lērī.
4: Tī dēn tsōl mō rīl chī, nē chil xīrī. Mō pū tī āpa sirī, dēn ngō mā sui xīrī.
1: Chī mē chū, dēn rō sō chāng jī yī nā wō, rōng kē chūg lān dīn yu lī rī. Chū xī pā pō jī xī lē, rōng kē chūg lān wō, kē lē mā tsā mī xī. Tā ngā tsō jā kā kīn chī rā nē tū.
4: Nā nē tāpār tēndōn dēndā tsē tsē tōmē rē gō. Pō mā pāk tēndōn dē sūhī gē, jā kāk tīng dē tūndam sūhī rē.
1: Tā tā tā, tī rān jō tsā lē rē, chī mihī lē rē. Chē hē, tī ē ē sē, hī hē shē jō tē kō nyū. Tī sōng tsē tsā lā tē nē, jū jō hī dō shē nā. Pā mā pū chū kē, rē wā dē pō shē jō tē hlā mō yī rē. Kā tē dī, chē hē mā hī mā gō sē lē kā rōng dū mā dō ā kō rē.
4: Chē tōng chōng hē yī sē rē. Churi leji pa jiri karu nyanchi mali go, to mahlo.
1: Tene chi gu de do chu. Chi lu do ne lu niki cha ne. Chue la yo ta mi pi ngi ku ju yore. Chi gu de do chu.
0: Don chu chi ka cha tir nyanchi. Dung tuk njir shanga jeji la sam lu tung jin ka par kur de. Chung ma tang wa chung ge ji sen zhang shang. Lamu chi jang ka shirin kur de kong chu tung ji gom tuk chin bu a dok shuk sa chu. Man rib charndik. Lu jik lu na yewe momo chong chong de ngar ni hamalam ji yang kyum jangdik. Demsu lu chi wog de ལེགས ཚང སྲང དག ཅིག ཡོད ལ ཡོད དེ ཨ མ དེ ཉམ དེ ཀྲུག མོ ལྷ མོ ཅེ ཅེ ཤ པི གན ཅན ལ ཉ ཅེ ཡོད མོ ཁ པར རང ཅིང ཅེ ཐ ཁེ དང ལ ཤག དེ
6: ཇུན ཚེ ཆ ཚོ ངེ གོ ན ཤ ཟ དེ རེ ཁུ དུ ཡི གེ ཨོང ཅེ ཅ པ ཅེ ལ ཅེ ཡེ སོ ཉེ ང རོ ཅེ དེ ད ལེ ཟོང ཐོ ལེ ཅེ ལ ཅེ ཁོ དུ ངེ ད ནེ གོ དུ
0: ལམ ཅི ཅི གང ཆེན ནང གར བའི གར ཆ ཁ ཚང ལ ཉན ཅི དེམ ཚུ མིག ཅི འཇེད ཅིན ངོ གར ནས ཡིད ཚམ ལ དར ཅང དེ ནི རང གི རང ལ ཁེར ལག ད བབ ཞིག ཤེ ཅིན དེ
5: དོན དྲབ ཆུང ཨན དར དར ཨུ མི ཡེ དོན ཆེ ཡིན ཐ ན ཨ ཉི བར གི ཚེ དོང ཚང མ ར ཨ ཛིན པ ཡིན ན རེ ངི ངོ མ ཧ མ གོ
7: དེམ ཚུ ཅིར ངི ཆུ སེམ དག ཡོ ནོ ཤི གི དག གཅ མང ཨ ཚ ཤ མན དུ རེ ཛ ད ཐང ད ང ཏི ན ལ མོ ཅི གི གཅ ན དེ དེང གི དག ད སང ཉིན ཆོ ད ཟུང ཐོ ཨན ཇོ ཅི ཨ
5: མ ཆོ ར ངི ཁྲམ དུ ཤེ ཅན ཐ པ ཡིན ནི
7: ཝ མོ དེ རང ད ངི ཆོ ད ཝར ད སང ཡོང དུ གོ དོན དག ཟུ ཤ དང ཨ མ ཆོག ཨ ཕ ཤ ཡོན ན མར དང ཨ སོ ཨན ཐོ ན ཡོན ན ཤ
5: ཨ ཨ མ ཆོ ས རོ ཆོ ད དེ ན ངོན ཆེ ཆུ ང ཨ ཕ ང མ ནི ཤ སོ ན རེ ཟེ ན ཟེ ན རེ
7: དང མོར ཤ ན སྐབ དེ ཁུ ཡ ད ཆོ རང གི ཝ མོ ཡན པ ངོ ལིན མ ཤ ན ཤ ཆོ ད ད ཆུ ཝ མོ ད ཉི གི ལི ཝ ད ཅན རེ ཅིག ན ཨ གི ད ཨ་ཕི ངུལིན མ་ཤིན་རི ཟེར་བ་ལི དང ཨ་པ་ཤེ་སོན་རི ཟིཤ་ཏང་ན ཆུ་སེམ་ཁ་མ་ནོ་པ་ཅུང་ཆུང་གསལ ངེ་དད་དད་ཏ་ཏུ ལོ་ཆུང་ནོ་གོ་ད་ གར་ུག་ཟན་ན་ད་ ཉེན་རིག་མ་ཤི་ཡུ་གོང་ ཆུ་ཅི་དང་ན་ཤ ཆུ་ཨ་ཕི་ཡིན་ཅན་ན་ཡང་ཁ་བདར་ད་ ཁིལིན་ད་ དམ་ཅ་ཅག་ན་ ན་ཅ་ཡོན་ཤ ཨོན་ཅང་ ཨ་ཇིནི་ ད་ཆོ་པ་ཡོ་ཅང་ ངུལིན མེན ནོ གོ་ད་ ད་ཆིག་ཟེ་གེ་ལོ་སོན་ཤ དེ་ན་ ངི་ཨ་པ་ཏུང་ངོ་མ་སྲི་ ད་ཆུ་རང་གད་ ནར་སོན་ནི་མ་ཚེ ཨ་མ་ཟེ་གེ་ལོ་ཡོག་ ཆུ་རང་གད་ ཨ་པ་ན་དེ་སེ་ཡན་ན་ཤིན་དུན་ན་ ད་ངི་ཆོ་ཤ་ཆུ
5: ངི་སེ་ཡན་ཤིན་ན་མན་དུག་ ད་ཆུང་ཨ་ཤ་ཡ་ཀན་དུག་མར་གོ
7: དེམ་སོ ཁ་བདར་ངི་ཡ་ད་ད་ ཟེན་དང་ད་ ལིགང ལ སོག ཚང མ ཁ ཡར ན དེ དེ གི ཁྲོ ཐམ ཅེ པོན དེ ང རྒྱུ ཐོག ལང ནས མ ཚེ གང བ ཉན རིག ད མ ཤེ ད ཆོ ཉར ན ཡན རེ ད བོ མེ ཁེར ཅང ཟག ཤི པ ཟག ཉུར གུ ན དེ མ ཚེ ག དང ཆམ ཚང ཟག ཅོང གུ ན ཧ ཅང ག ཁ ཁ ཆེ ཨ གུ ཅེན ཇུར ཨན ད ཡང ཇན ན གུ ཅེང གུ ཆོ ཧརིག པ ཟང ཡང སློབ ཏ ཅེར ཚམ ཡང མང་ཅུག ཐམ ཡོང་ཏ
5: ཨ་མ་ ད་ ཡོ ཚན དེ སོང ནི ད་ ཆུ རང གི རང ར ལེབ དེ ཁ མ དེ
7: ཁར དེ ཆོ ཡང ད་ ཧན ཟུ མན ཟུ ཟུ ཡེན ཅན ན ད་ ད་ ཆུ ཡ དེ ད་ རང གི སློབ ཅུ ཧམ ཧ ཅན ད་ ག སློབ ཅན ཐར ཤིན ཡོན ནི དེ མ ཚག ག ད་ རུང ཏོ ཨན ཅུ སང གི ཆུ བོ མ ལེན ཅུ མན ཐ ཅུ ཇམ ཚེན ད་ ཡང ད་ ཨ ཡེ གན ཚང གི ཝར ཅིམ ཅི གི ཝ མོ ཉམ ཅུ ཅི གི སམ ན ད་ ཡེན ནི ད་ དུར ན ད་ ཚང མ ཝ ང ནོར ཅར ཡེན ནི
5: ཨ མ ཅུང མ ཅི དེན དེ དང གི ཆི ལབ ཆེ བི ཨ མ ཡེན ནི ངི ཅོ སིམ ཅོ གང ཅིག ན མ འདུག
7: ང མ ཝ ནི གང ད ཅན རང རི ལིང ན སི རི ན ཅི པ ཅར མི རི དང ཅན ནུ གི ཨ དེ གི ཅར ཅིག ཡེན ན ཉང ཅེ བི ཝ མོ ཅུང ཅུང དེ ཨ་ནི གི ལིཧོང་ དེ ཅར དུ ཡེ་གན ཅིག ཉན་ ནམ་ ཨ་ཤ ཁ་ཁ་ ཁ་ ཅན་ ར་ ཟི་ ཨ་ ཅ་ ཏང་ ལོང་ དེ ཅར ཅིན་ ཨ་ ཅན་ ནེ་ དེ ཤུན་ ཡག་ པོ་ ཟི་ ཇོང་ གན ཅིག གོ་ནེ་ ཅ ཨ་ཚོ ཨོ་ མེ་ ཅིག ཡེན་ ཅན་ ན ཅེ་ དེ ཉེ་ ལ་ མ་ རི་ ཡ་ ཅེ་ དེ རང་ གུ རང་ ཐུན་ ཤ་ ཅན་ དེ ཧ་ ཅང་ གུ གར་ ཅེ་ ནེ་ ར་ ཨ་ ད་ ང་ ཉ་ ནེ་ ཡེན་ ཆུ རང་ གེ་ ར་ ང་ སི་ ཉུ
5: ཡ་ ཡ་ ཨ་ མ་ ད་ ཆུ ར་ ང་ མོ་ ནི་ ང་ ར་ སུ་ ཤི་ ར་ ཉི་ སམ་ལོ་ ཡ་ པོ་ ཟ་ ཏོང་ ཡ་
0: Demsu ami lak wamu chung chung de tsir langani wujik shi ji marsi nang nyanwa tang. Deni chim ji shangkim chungwa jigli donjib ji shimbi ngir ji nzivji de donni thamjim da zogde. Yir zamla di ji. Mekche duk jig kharngu jen yirwa tang. Demur dung mekche shi shang halota chobi nam jir tang ji. Ngirgir ji nzivji de mekche lablab dan barwi thabgi nang pangasong. Azung mamung chimkhung ge rakur nang de lamu che ji lag de yig cha khuma khung song de ge yu gab de dim cho yang go chin jin ni nang la le ba dang khomo ni gi che sik sha ju ro nim de mamung chimkhung ge thok kang nang jal song khomo ni che ji se azung chimkhung ge li sil phu mo ni chang thok kang nang ju ju ro la blang she jin de
8: te ring ge je gen dan ra mon che le ha chu mon po re རེད ངས ཟོང ཚིང ཁོང ལ ཕུད ཚེ ཇ ཐེན དང པོ རེས ཟོང
7: རེད རེད ངོ མ རེད ལོ ཇུ དེང གི ཐེ དང པོ རེད བུ མེ དང ཤི པ གི ཁེ ཝ སོང ཇུ ཐེལ ངོ མ དོ ཉི ཆེ བུན དུ ཨ
8: དོ དོ རེད ཨེ ནེར ཅ དེན ན ད ག ལོ ཁ ཁེ ན ང ཚི ཅང ཅིང གི གོ དོ པེ ཇ ཅུན ཅེ ཡོ པོ ལེན དེང གི
7: ད ད རེད ཅུན ཅུང ཅུ སོང ཟུ ཏུ ཅི ལེན གི ལེ པ དུ གོ ན དུ ཡུ རིན པོ ལ མེ ཅུ ཤིན གོ དུ མ ན ཅི སང ལོ ཟུ ད ཇུ ཇུ དེ ལེ ལ མོ ཅ མ རེད Nāngu sī bōmē chō gōngsū jī chīngjā hācā māngu dō wā?
8: Rē rē, tā chē zōng rā bōmē kē kēwōng zēnī shēng kēng nē chī mā nā mōngbō yō nā tēnē pōmō rā nyō ngō mā ngō jī rē yā
7: Chō ngō mā ngā lā nō shī jī trē thē yā Ngā lā nē chī shē pī njō thāng jī gā lā jī yō rē Kāng tā jāng chō ngā jā chō kāng tū shē gō dō wā?
8: Yā yā yā, tān chō pān chō, tī chē tsōng rē kē
0: Zōng mā mā chēm kēng gā rē chū tsōng chē tā Demtso tang donjib ni war je jo ton te jirshu tang jibshir shi ni duyin ni jin jin gul yun. Demtso jirshtik pi do ni se lang di adung la jo nang ki kang yo la. Jo nang di chu te, jung sil ngu ca wi nyam shi chik ngun bi yo la. Sem tak je car wi tan lang ka cha ji jang jin di. Donjib na jitik sha hil je do ni se da yo la. Shin te tuk mur di wi nyam tang ji, gu bu man ni do pa li. Thakir demtsu dungla yung tamu po par lu yun. Donjib chi chungma tanga pama ni. A demtsu chukmo lamu chi sondu bi. Chumri nang zirjik shinkin mo jirchik lak chiki nyamdi chumchud jigindri la gini da yun. Darshir jimik tangdi ada yu bi nyankin posir ni ji shivur lablang xe chindig.
9: Aru, dangsang oma derim jar tsar sung. Ainda chugu tondag di korzu chinkani shitgi tukuga uma hrir diwaga nikara manjema
10: niftina jimoni jigtig nonjig do kugo rangam ne kanzimi ikarga da tona jaiq sorchung ejo mu kurung gol honjon manari yenjong jai kir nigirim sarandi ngili maina ta uma jimjiz me kugo
9: ule chutig shana denju dengara ngunche tondag di irgizu tsamaga karwa jigjignari
10: Oli, ngunche tomuzi yonzhong, tangsang ti chukna mariya. Likshur nyawan jir tsar song nari. Aro, kiwa semchung shugo, kiwom tsana, yarjo marjo nikjo gamu. Shinche tondag namunde tigna chikchikmi gwaro.
9: Ha ha ha ha. Chiu nyukta mashe, nga tenda chame zizumungu.
0: Chamri nangka nyankin tsu, rangrang sara tenji lablang xie chenbi kaafsi. Chomchin hui je nrshil tigbi htanga, Kaa mar khur ni da yu bi, chum ju da mar na sim li, yon shuk ji nir ju lag ruk ba di yar lang shung.
7: Ya ya ya, da tsama chong ra gil hinjang la zisong shu a. Zhe de ring gi jun dun dun da jing na la, xin yin xin du cap che dang, nang ni che bu dan bu ri ma ri. Nye di ma xie gong la, jie ba yi bu chu gi song ju ong gi yu du xie ban de, nga zho zong mo mang cheng kang de la chong na la, lo ju ji dong ni den bi jun bei ji ri. Tini che tu tongtang de la tongche xe ne jinglong tang rinju tema kashi xe yore. Ta gong la nga cho chungju chong chong ge mo song ji, tini zhomo xe ne da su jinta xiong yore. Xiang la ten de yi rinju ba zhu ge, jiong dong de yi jie cha cha zhang nang jire ya.
0: Rishju de lag ru bi dehtar xa ne mar ndik tak se da ba na. Wi jie rinju ba zhu wo yer lang ne. Lagla yigcha yigzong di jatcha chabrak xingguh zam. Donjib dang dimtsu su shibi chumri nang matangmi zabnin ngang nawa dati nyandig.
11: 中华妈妈今天讲课题，忙动成熟个动产启动加密。